ফাউণ্ডেশ্যন ডে চেৰেমনিদি আজি নাই দিল্লীত যোগ লবল আছে। মিনিষ্ট্ৰীবা কৈছে কি চেৰেমনিটো সহকাৰ কি সমৃদ্ধি লগা স্বপ্ন লগা লাইন দিয়ে ৰাখিবলৈ আছে। অফচাৰী শ্ৰী শাৰ্বা ফাউণ্ডেশ্যন পাঠ বহাই কিনে কিছুমান ডাঙৰ ইনিচিয়েটিভছ কান খোলাই দিবলৈ আছে। ইণ্ডিয়াৰ দু তিন ব্ৰিক্স হেডছ অফ এণ্টি ড্ৰাগ এজেঞ্চিছ মিটিংটো আজি গুৱাহাটী আছাম দি শুৰু কৰি দিবলৈ আছে। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ পৰা কৈছে কি মিটিং বা হেডছ অফ এণ্টি ড্ৰাগ এজেঞ্চিছ আৰু ছিনিয়ৰ অফিচিয়েলছ কান ব্ৰিক্স মেম্বাৰ দেশ কান মিলাই কিনে ইনষ্টিটিউচনেল জৰুৰী তাকত কৰি দি গ্ৰুপিং ড্ৰাগ কণ্ট্ৰল এজেঞ্চিছ মাজতে অপাৰেশ্যনেল মিল মিলাপ পঢ়াই দিবলৈ আছে। মিটিংটো নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ পৰা চেণ্টেটিক ড্ৰাগছ আৰু প্ৰকিউজাৰ ডিভিশ্যন ডাইভাৰ্চন লগতে চামনা কৰি ইণ্টেলিজেঞ্চ ভাগ কৰি আৰু অপাৰেশ্যনেল কোঅৰ্ডিনেশ্যন লগতে কেপাচিটি বিল্ডিং আৰু ইনষ্টিটিউচনেল কোঅপাৰেশ্যন মজবুত কৰি দিবলৈ আছে। ইউৰো মিনিষ্টাৰ অফ ষ্টেট ফৰ হোম এফেয়াৰ্ছ নীতি আনন্দ ৰায় পৰা মন আৰু লংৱা মন ডিষ্ট্ৰিক্টে যাইছে। তাৰ লগতে এম পি ৰাজ্যসভা এছফাংন কন্যাক আৰু এছ এম ৰাইফেলছ থকা ছিনিয়ৰ অফিচাৰ্ছ কান যাই কিনে তাইৰ পৰা ইণ্টু ম্যানমাৰ সীমা দি এতিয়া ছিকিউৰিটি অফিচাৰ থাকিয়া কান চাই যাইছে। ইটো সময়তে তাইৰ পৰা মন আৰু লংৱা দি আছাম ৰাইফেলছ পঠাই ৰাখিয়াৰ লগতে বি বাতচিত কৰি কিনে সীমা লগা দুখ অৱস্থা নিচিতি তাই খান পৰা প্ৰফেচনেলিজম ডেডিকেশ্যন আৰু কমিটমেণ্টে কাম কৰাৰ কাৰণে বাধাই দিছে। তাইৰ পৰা আছাম ৰাইফেলছ লগা কাম পৰা দেশ লগা সীমা তাকত কৰি দিয়ে ক্ৰছ বৰ্ডাৰ ক্ৰাইমছ ইটো দি নাৰ্কটিক ট্ৰাফিকিং নিয়ম নহয় কিনা আনা জানা কৰিয়া আৰু ইনফিল্ট্ৰেশ্যন মিলাই কিনে ৰখাই দিয়াৰ কাৰণে বি মন খুচি জনাই দিছে। মিনিষ্ট্ৰীবা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি চিভিল ছচাইটি অৰ্গেনাইজেশ্যনছ ভিলেজ অথৰিটিছ আৰু কমিউনিটি লিডাৰ্ছ লগতে বাতচিত কৰিছে। চাৰ্জাৰ পৰা বৰ্ড মেনেজমেণ্ট তাকত কৰি দিবলৈ প্ৰপ'জড বৰ্ড ফেঞ্চিং প্ৰজেক্ট জল্দি উঠাই দিবলৈ সীমা ইনফ্ৰাষ্ট্ৰাকচাৰ সুধাৰ কৰিবলৈ ক্ৰছ বৰ্ড ইলিগেল কাম ৰখাই কিনে সীমা বস্তি খান লগা ছ'চিঅ' ইকনমিক উন্নতি বঢ়াই দিবলৈ আছে। তাৰ পৰা ইণ্ডিয়া চৰকাৰ লগা চব ষ্টেক হোল্ডাৰ্ছ লগত নেশ্যনেল ছিকিউৰিটি আৰু সীমা কমিউনিটিছ লগা উন্নতিৰ কাৰণে কমিটমেণ্ট জনাই কিনে তাই খান লগা সুঝাৱটো চাই যাব কাৰণে বিশ্বাস জনাইছে। মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ এম এছ ডি ই পৰা নৱাচাৰ মান্দ্ৰাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন ডেডলাইন বঢ়াই কিনে জুন লগা ফ্লেগশ্বিপ নেশ্যনেল ইনোভেশ্যন প্লেটফৰ্মটো ইটো মহিনা 15 তাৰিখ তাক বঢ়াই কিনে বেছি এছপাইৰিং এণ্টাৰপ্ৰেনৰ্ছ লগতে ভাৱনা খান কামিয়াব ভেঞ্চাৰ্ছ দি বদলি কৰি দিবলৈ সুবিধা দিবলৈ আছে। মিনিষ্ট্ৰীবা কৈছে কি দেশতে ইনোভেটিভছ কান লগা বেছি ইচ্ছা থাকিয়া পাছতে ফেচলাটো বনাই দিছে। আৰু ব্ৰাজিল লগা ফিফা ৱৰ্ল্ড কাপ কেম্পেইনটো খতম হৈছে। কেতিয়া নৰৱে' পৰা ৰাউণ্ড অফ 16 নিউয়ৰ্ক নিউজাৰ্চি ষ্টেডিয়াম ইষ্ট ৰথ 40 জা ডিউপাৰ 2-1 পৰা হাৰাই দিছে। এলিং হেলাণ্ড পৰা নৰৱে' কাৰণে 2 গ'ল স্পি স্কৰ কৰিছে আৰু সবচে পহিলাবাৰ কাৰণে দেশ লগা ইতিহাস দি কোৱাৰ্টাৰ ফাইনেলছ পুঞ্জি যাইছে। গ'লকিপাৰ অৰ্জান নাইলেণ্ড পৰা ব্ৰুনো কুমাৰিছ লগা গ'লটো 1 পেনাল্টি দি বচাই দিছে। ব্ৰাজিল বা খেল দি বঢ়াই দিছে কিন্তু নেইমাৰ জুনিয়ৰ বা ষ্টপেজ টাইম দি 1 পেনাল্টি দি কিনে 2-1 বনাই দিছে। কিন্তু পাংচপা ৱৰ্ল্ড চেম্পিয়ন পৰা একে কৰি দিয়া দিবলৈ পাৰিয়া নাই। একে সময় দি নেইমাৰ পৰা তেওঁলোকে ইণ্টাৰনেশ্যনেল ফুটবলৰ পৰা ৰিটায়াৰমেণ্ট কৰিয়াটো জনাই দিছে। তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পৰা ব্ৰাজিলিয়ান ফুটবল দি সবচে উচ্চা ইণ্টাৰনেশ্যনেল কেৰিয়াৰ মাজতে 1 খতম কৰি আছে। আৰু এইটোৰ লগত আজি ফুজৰ লগা খবৰ ইমানটি শেষ কৰি আছে। শুনি থাকিবি শামছাদ বাজি দাস মেলাটি নাগামিজ খবৰ আদি দিবলৈ আছে।